0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ মুৰববী হিচাপে আজি 25 বছৰ সম্পূৰ্ণ প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনাই কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰস্তাৱ গ্ৰহণ সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্ৰা নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণত 76.20% ভোটদান বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত আগশাৰীৰ বনকৰ্মী আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক স্বীকৃতি প্ৰদান আৰু পাঁচখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি ভাৰতৰ ৱেষ্ট ইণ্ডিজক 8 উইকেটত পৰাস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰববী হিচাপে 25 বছৰ সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে উল্লেখযোগ্য যে শ্ৰীমোদীয়ে 2001 চনৰ পৰা 7 অক্টোবৰত প্ৰথমবাৰৰ বাবে গুজৰাটত মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল পৰৱৰ্তী পৰ্যায়ত তেওঁ 2014 চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু আজি তেওঁ চৰকাৰৰ মুৰববী হিচাপে 25 বছৰ সম্পূৰ্ণ কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী মোদীৰ এই 25 বছৰীয়া কাৰ্যকাল দেশৰ গণতন্ত্ৰৰ শক্তিৰ সাক্ষী বুলি অভিহিত কৰে তেওঁ কয় যে এটা সাধাৰণ পৰিয়ালৰ পৰা অহা শ্ৰীমোদীয়ে ৰাষ্ট্ৰৰ কল্যাণৰ বাবে নিজকে সমৰ্পিত কৰাটো গণতন্ত্ৰৰ সজীৱতা আৰু পৰিপক্কতাৰ উদাহৰণ শ্ৰীবৈষ্ণৱে লগতে কয় যে 25 বছৰ চৰকাৰৰ মুৰববী হিচাপে দায়িত্বভাৰ গ্ৰহণেৰে প্ৰধানমন্ত্ৰী মোদীয়ে গণতান্ত্ৰিক দেশৰ ভিতৰত ইতিহাস ৰচনা কৰিছে তেওঁ কয় যে বিশ্বত এনে বহু কম দেশ আছে য'ত জনসাধাৰণে একেজন ব্যক্তিকে দীৰ্ঘদিনৰ বাবে সমৰ্থন আগবঢ়াইছে প্ৰধানমন্ত্ৰী মোদীৰ কামৰ প্ৰতি স্পৃহা সততা তথা স্পষ্ট চিন্তাধাৰাৰ বাবে জনসাধাৰণে তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বুলি শ্ৰীবৈষ্ণৱে উল্লেখ কৰে
1: माननीय प्रधानमंत्री जी ने निरंतर सेवा देश की है इसके लिए कैबिनेट ने अभिनंदन किया माननीय प्रधानमंत्री जी का और एक प्रस्ताव पारित किया जिस तरह से गुजरात में प्रधानमंत्री जी ने अपने कार्यक्रमों के माध्यम से नीतियों के माध्यम से कई ऐसे परिवर्तन किए जिसके लिए दुनिया भर में माननीय प्रधानमंत्री जी को जो काम उन्होंने किए वो सारे काम आगे जाके देश के लिए एक बड़ी टेम्पलेट बने तो गुजरात मॉडल को दुनिया भर में पहचाना गया सराहा गया और भारत भर में उसकी इम्प्लीमेंटेशन हुई
0: श्री वैष्णव मंत्रिसभा প্ৰস্তাৱৰ 10টা গুৰুত্বপূৰ্ণ বিষয়তো আলোকপাত কৰে গুজৰাটৰ পৰা সমগ্ৰ দেশলৈ উন্নয়নৰ দৃষ্টিভংগীৰ সম্প্ৰসাৰণ শীৰ্ষক প্ৰথমটো বিষয়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ কাম আৰু নীতিৰ জৰিয়তে গুজৰাটত বহু পৰিৱৰ্তন সাধন কৰিছিল যাৰ বাবে তেওঁক সমগ্ৰ বিশ্বতে সন্মান জনোৱা হৈছিল সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্ৰা অনুষ্ঠিত হ'ব ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে এই কথা প্ৰকাশ কৰি কয় যে এই যাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনৈতিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিক স্মৰণ কৰা হ'ব কাৰ্যসূচী সন্দৰ্ভত দলৰ মুখপাত্ৰ মিতানাথ বৰাই কয় যে এই যাত্ৰাত জ্যেষ্ঠ মহিলা কৰ্মী আৰু যুৱ সমাজে হাতে হাতে সেৱা জ্যোতি কলহ লৈ অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী সাংসদ বিধায়ক তথা জ্যেষ্ঠ সাংগঠনিক নেতাসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই যাত্ৰাত অংশগ্ৰহণ কৰিব নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণত 76.20% ভোটদান হয় আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে দুই এঠাইত ইভিএমৰ বিসংগতি তথা সৰু সুৰা বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে প্ৰায়বোৰ ঠাইতে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি চামগুৰি বিধানসভা সমষ্টিত সৰ্বাধিক 80.1

0: 3.4% ভোটদান হোৱাৰ বিপৰীতে ৰহাত সৰ্বনিম্ন 70.67% ভোটদান হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা দায়িত্বত নিয়োজিত সংশ্লিষ্ট বিষয়া কৰ্মচাৰীসকলে নিশা পৰ্যন্ত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ইভিএমসমূহ নগাঁৱৰ ষ্ট্ৰংৰুমত জমা দিয়ে। এই উপ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী, কংগ্ৰেছ আৰু AIUDFৰ প্ৰাৰ্থীকে ধৰি মুঠ 15গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অহা 9 অক্টোবৰত উপ নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে 32টা ৱাৰ্ডত জয়লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদে 2টা ৱাৰ্ড হস্তগত কৰিবলৈ সমৰ্থ হয়। কংগ্ৰেছে 2টা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে 6টা ৱাৰ্ডত জয়লাভ কৰে। উল্লেখযোগ্য যে শিলচৰ পৌৰ নিগমৰ 9 আৰু 20 নম্বৰ ৱাৰ্ডত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই জয়ৰ বাবে শিলচৰবাসীক ধন্যবাদ জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে শিলচৰৰ জনসাধাৰণে ভোটৰ জৰিয়তে বিজেপিৰ প্ৰতিটো জয়ৰ পাছতে EVMক লৈ প্ৰশ্ন তোলা আৰু অজুহাত বিচৰা বিৰোধী পক্ষক উচিত প্ৰত্যুত্তৰ দিছে। ৰাজ্য চৰকাৰে শিলচৰক এখন সুন্দৰ, উন্নত আৰু আধুনিক চহৰ হিচাপে গঢ়ি তুলিবলৈ দুগুণ উৎসাহেৰে কাম কৰি যাব বুলি তেওঁ মন্তব্য কৰে। 72 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ত অনুষ্ঠান কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন কৰে। ৰাজ্য চৰকাৰৰ বন বিভাগ আৰু WWF ইণ্ডিয়াৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা ট্ৰেকিং দ্য জায়েণ্টছ শীৰ্ষক প্ৰতিবেদনত 5টা ৰেডিঅ' কলাৰ লগোৱা হাতীৰ 5 বছৰত সংগ্ৰহ কৰা 38,000তকৈও অধিক GPS অৱস্থানৰ জৰিয়তে বিচৰণ সম্পৰ্কীয় তথ্য প্ৰদান কৰা হয়। তদুপৰি হাতীসমূহৰ ঋতুভিত্তিক প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে বিচৰণ সন্দৰ্ভতো তথ্য দিয়া হয়। ছেফগাৰ্ডিং ৱাইল্ড লাইফ মুভমেণ্ট শীৰ্ষক আনখন প্ৰতিবেদনত ধনশিৰি, লামডিং, হস্তী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণীৰ বিচৰণ সুৰক্ষিত কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰা হয়। এই অনুষ্ঠানত সমৰ্পিত মনোভাৱেৰে কাম কৰা আগশাৰীৰ বনকৰ্মী আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক স্বীকৃতি প্ৰদান কৰা হয়। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত কয় যে বনকৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাই অসমৰ বন আৰু বন্যপ্ৰাণীসমূহক নিৰাপদে ৰাখিছে।
1: অসমৰ বিভিন্ন প্ৰান্তত থকা আমাৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ যিসমূহ সুন্দৰ কামৰ মাজেৰে বন বিভাগটো আগবঢ়াই লৈ গৈছে, তেখেতসকলক আমি ইয়াত কৃতাৰ্থ কৰিলো বা তেখেতসকলক আমি প্ৰমাণ পত্ৰ প্ৰদান কৰিলো। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে প্ৰতিকূল পৰিৱেশৰ মাজতো আমাৰ বনকৰ্মীসকলে বা বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে বহু ভিতৰুৱা অঞ্চলত, দুৰ্গম অঞ্চলতো নিজৰ জীৱনক বিপন্ন কৰিও কাম কৰি থাকে। সেইসকল সাহসী যোদ্ধাক প্ৰমাণ পত্ৰ দিছো, পুৰস্কৃত কৰিছো। তেখেতসকলৰ সুন্দৰ কথাবিলাক আমি ইয়াত আলোচনা কৰিছো আৰু আশা ৰাখিছো যে অসমৰ বন বিভাগৰ প্ৰতিগৰাকী কৰ্মীয়ে সেই ধৰণে কাম কৰক যাতে বন বিভাগটোৱে এক নতুন ৰূপ ল'ব পাৰে।
0: উল্লেখযোগ্য যে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হৈছে। বন্যপ্ৰাণী সপ্তাহৰ এই বছৰৰ মূল বিষয়বস্তু হৈছে বসতিস্থলৰ সংযোগ সাধন আৰু বন্যপ্ৰাণীৰ পূৰ্ণ বিকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অহা 6 নৱেম্বৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জামিন আবেদন দুখনৰ শুনানি একেলগে গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ে কালি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি গ্ৰহণ কৰে। চৰকাৰী আৰু অভিযুক্ত পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত অসম চৰকাৰলৈ জাননী জাৰি কৰে। আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ সৈতে সংযুক্ত কৰে। ইপিনে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালি সুমিত ভূঞা নামৰ এজন লোকে ফাষ্ট্ৰেক আদালতত সাক্ষ্য প্ৰদান কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰো কালি পুনৰ শুনানি অনুষ্ঠিত হয়। আদালতে অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ আজি পুনৰ শুনানি গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠে কালি সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি কাইলৈ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে

0: 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিল কৰি এখন দেশ এখন সংবিধানৰ দৃষ্টিভংগীত প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়াস সন্দৰ্ভত আলোকপাত কৰা হৈছে।
1: 2019 চনৰ 5 আগষ্টত সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিল কৰাটো জম্মু কাশ্মীৰৰ বিশেষ সাংবিধানিক স্থিতি সলনি কৰা ঐতিহাসিক পদক্ষেপ আছিল। ই কাৰ্যকৰীভাৱে পূৰ্বে ঠাইখনৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা পৃথক সাংবিধানিক ব্যৱস্থাসমূহৰ অন্ত পেলাইছিল আৰু তাত ভাৰতীয় সংবিধানৰ সম্পূৰ্ণ প্ৰয়োগ সম্ভৱ কৰি তুলিছিল। আকৌ এখন দেশ এখন সংবিধানৰ আঁৰৰ ধাৰণাটো হ'ল ভাৰতৰ প্ৰতিজন নাগৰিকে যি ৰাজ্য বা অঞ্চলত বাস কৰে সেই একে সাংবিধানিক অধিকাৰ আৰু দায়িত্ব ভোগ কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে যুক্তি দিছিল যে এই পৰিৱৰ্তনে ৰাষ্ট্ৰীয় সংহতি শক্তিশালী কৰিব, সম অধিকাৰক প্ৰসাৰিত কৰিব আৰু জম্মু কাশ্মীৰত উন্নয়ন আৰু বিনিয়োগক সুবিধা প্ৰদান কৰিব। ইপিনে প্ৰব্ৰজন, জনগোষ্ঠীয় বৈচিত্ৰ, সাংস্কৃতিক আৰু জনগাঁথনিগত বিচিত্ৰ পৰিচয় আৰু ইতিহাস থকা ৰাজ্য অসমৰ লগতো বিষয়টোৰ বিশেষ প্ৰাসংগিকতা আছে। অসম অনুপ্ৰৱেশ, নাগৰিকত্ব, খিলঞ্জীয়াৰ অধিকাৰ আৰু স্থানীয় সংস্কৃতি আৰু সম্পদৰ সুৰক্ষাক লৈ দীৰ্ঘদিনীয়া বিতৰ্কৰ সন্মুখীন হৈছে। নাগৰিকত্ব সংশোধনী আইন আৰু NRCৰ অনুশীলনকে ধৰি 1985 চনৰ অসম চুক্তি আৰু তাৰ পাছৰ ব্যৱস্থাসমূহে এই বিষয়সমূহৰ ক্ষেত্ৰত ৰাজ্যখনৰ স্থিতিক প্ৰতিফলিত কৰে। সাংবিধানিক ক্ষমতাৰ বহল নীতিটো সেয়েহে অসমৰ বাবেও প্ৰাসংগিক বুলি ধৰিব পাৰি আৰু একে সময়তে ইয়াৰ খিলঞ্জীয়া জনগোষ্ঠীৰ বৈধ সাংস্কৃতিক, ভাষিক আৰু সাংবিধানিক স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো ই প্ৰাসংগিক।
0: কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ মানস ৰঞ্জন পাঠকক গুজৰাট উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ন্যায় বিভাগে যোৱা সোমবাৰে জাৰি কৰা অধিসূচনা অনুসৰি ভাৰতীয় সংবিধানৰ 223 নম্বৰ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশ পাঠকক এই দায়িত্ব প্ৰদান কৰে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি ভাৰতে আলহী দলটোক 8 উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ৱেষ্ট ইণ্ডিজে 19 অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই 171 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ এছ ৰাডাৰফৰ্ডে 56 আৰু ছাই হোপে 52 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ নমন ধীৰে 3টা, অক্ষৰ পেটেল আৰু কুলদীপ যাদৱে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে 14 অভাৰ আৰু 4টা বলত 2টা উইকেটৰ বিনিময়ত অনায়াসে বিজয় লক্ষ্য অতিক্ৰম কৰে। ভাৰতৰ শ্ৰেয়া ছায়াৰে 43টা বলত 102 ৰাণ কৰাৰ লগতে ঈশান কিষাণে 37 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। খেলখনত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ বাবে শ্ৰেয়া ছায়াৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাৰ দ্বিতীয়খন খেল অহা শুকুৰবাৰে ৰাঁচীত অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতে কালি অনুষ্ঠিত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে এই বাতৰিটোক শিলদৌল ভাঙি ওলাই আহিল সংখ্যালঘু হিৰ নামেৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া অবিৰত সফল নেতৃত্বক অভিনন্দন জনাই 10 দফীয়া প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাতৰিটোক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতে দক্ষিণ মেৰুৰ বৰফৰ তলত মহাবিশ্বৰ ৰহস্যৰ সন্ধান বিষয়ক গৱেষণাৰে ফ্ৰান্সিছ হালজেনে পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা লাভ কৰাৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লীত প্ৰতিবাদ চলি থকাৰ বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে অসম সন্তান ন্যায়াধীশ মানস ৰঞ্জন পাঠকক গুজৰাট উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়াৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে এছিয়ান গেমছৰ বক্সিঙত সোণৰ পদক জয়েৰে অসমলৈ সুনাম কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক গুৱাহাটীত আদৰণি জনোৱাৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ আলোচনাত উত্তৰ পূৰ্বাঞ্চলৰ শান্তি আৰু প্ৰগতিয়ে স্থান লাভ কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়াৰ মাৰ্শাল আশুতোষ দীক্ষিতক দেশৰ বায়ুসেনাৰ পৰৱৰ্তী প্ৰধান হিচাপে কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়াৰ বাতৰিটোক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত বিশেষ বাতৰিৰূপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ পৰিস্মিতা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব।

পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু মেঘালয় তথা অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ মুৰববী হিচাপে আজি 25 বছৰ সম্পূৰ্ণ। প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনাই কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰস্তাৱ গ্ৰহণ। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্ৰা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণত 76.20% ভোটদান। বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত আগশাৰীৰ বনকৰ্মী আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক স্বীকৃতি প্ৰদান। আৰু পাঁচখনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি ভাৰতৰ ৱেষ্ট ইণ্ডিজক 8 উইকেটত পৰাস্ত। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজহুৱা সেৱাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি ৰূপায়িত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্ৰা অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত বিকশিত ভাৰত সংকল্প সভাত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ঐতিহাসিক যাত্ৰাক স্মৰণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় খনিকৰ খেলপথাৰত আয়োজিত বিকশিত ভাৰত সংকল্প সভা সেৱা জ্যোতি কলহ যাত্ৰাত অংশগ্ৰহণ কৰে। গুৱাহাটীত পৰহিলৈ সামৰ্থবৰ্ধন আয়োগৰ সাধনা শৃংখলা 2026ৰ দ্বিতীয়খন আঞ্চলিক কৰ্মশালা অনুষ্ঠিত হ'ব। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী, আধুনিক, জলবায়ু সহনশীল আৰু কৃষককেন্দ্ৰিক কৰি তোলাৰ লগতে আজি গুৱাহাটীত ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্যনীতি গৱেষণা প্ৰতিষ্ঠান IFPRIৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অহা 6 নৱেম্বৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জামিন আবেদন দুখনৰ শুনানি একেলগে গ্ৰহণ কৰিব। ধুবুৰী আৰক্ষীয়ে চলিত বছৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই জিলাখনৰ ভাৰত বাংলাদেশ সীমান্ত অঞ্চলৰ পৰা 9 কোটি টকা মূল্যৰ বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰিছে আৰু চিৰাং জিলাৰ বিজনী মহকুমাৰ ভাংনামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল মানজানক শিক্ষা বিভাগে চাকৰিৰ পৰা নিলম্বন কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী ৰাজহুৱা সেৱাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো সেৱাজ্যোতি কলহ যাত্ৰা, ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠান IFPRIৰ মাজত বুজাবুজি

0: সমষ্টিৰ চুক্তি স্বাক্ষৰ। ফ্ৰান্সৰ হেনৰী বি কাগান আৰু জাপানৰ কেনছো ছুৱাইলৈ 2026 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা। গোৱালপাৰাৰ বিশেষ পক্সো ন্যায়াধীশৰ আদালতৰ যৌন আতিশয্যত অভিযুক্ত এজন যুৱকক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়। আৰু জিম্বাবৱেৰ বিৰুদ্ধে হবলগীয়া টি টুৱেণ্টি শৃংখলাৰ ভাৰতীয় মহিলা দলত অসমৰ জিন্তিমণি কলিতাৰ স্থান লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি ৰূপায়িত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি সেৱাজ্যোতি কলহ যাত্ৰা অনুষ্ঠিত হৈছে। এই যাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনৈতিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিক স্মৰণ কৰা হৈছে। এই যাত্ৰাত জ্যেষ্ঠ মহিলা কৰ্মী আৰু যুৱ সমাজে হাতে হাতে সেৱাজ্যোতি কলহলৈ অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত বিকশিত ভাৰত সংকল্প সভাত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীৰ এই ঐতিহাসিক যাত্ৰাক স্মৰণ কৰে। তেওঁ কয় যে আজি আৰম্ভ কৰা সেৱাজ্যোতি কলহ যাত্ৰাই সেৱা সংকল্প আৰু বিকশিত ভাৰতৰ বাৰ্তা ৰাজ্যৰ প্ৰতিটো প্ৰান্তলৈ কঢ়িয়াই নিব। অসমৰ উন্নয়ন আৰু বিকাশৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।
1: মোদী ডাঙৰীয়াৰ এই বিকাশৰ কৰ্মযজ্ঞ আটাইতকৈ যদি সুস্পষ্ট প্ৰভাৱ কোনোবা প্ৰদেশত দেখা পোৱা যায়, সেই প্ৰদেশখনৰ নাম হৈছে অসম। মোদী ডাঙৰীয়াই 2016 চনত প্ৰথম অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ হৈছিল, তেতিয়া প্ৰথমবাৰ তেখেতে কৈছিল এ ফৰ আসাম। আমি তেতিয়া কোনেও বুজি পোৱা নাছিলো যে এ ফৰ আসাম মানে কি, কিন্তু আজি আমাৰ ৰাজ্যৰ চাৰিওফালে আমি যি প্ৰগতি দেখিছো, আজি আমি যি বিকাশ দেখিছো, সি আমাক আকৌ এবাৰ প্ৰতীয়মান কৰে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি এ ফৰ আসামৰ ভৱিষ্যৎবাণী কৰিছিল, আজি যেন সি বাস্তৱত ৰূপায়িত হবলৈ আগবাঢ়িছে, তাক আজি আমি সকলোৱে দেখা পাইছো।
0: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত বিকশিত ভাৰত সংকল্প সভা সেৱাজ্যোতি কলহ যাত্ৰাত অংশগ্ৰহণ কৰে। এই উপলক্ষে তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ জনসেৱাৰ দীঘল পৰিক্ৰমাই ৰাষ্ট্ৰসেৱাৰ অনন্য অধ্যায়ৰ ৰূপ লৈছে।
2: বিকশিত ভাৰতৰ বাবে সংকল্প যাত্ৰা আৰু আজি যি কলহ যাত্ৰা, আমি সমগ্ৰ ভাৰতবৰ্ষতে কৌটি কৌটি জনতাৰ সহযোগত ইয়াক আমি নিষ্ঠাৰে পালন কৰিছো আৰু এই যাত্ৰাক সফল ৰূপ দিবৰ বাবে জনসাধাৰণৰ যি স্বতঃস্ফূৰ্ত আন্তৰিকতা নিশ্চিতভাৱে প্ৰশংসনীয়। ইয়াৰ মূল কাৰণ হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 25 বছৰে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে জনসেৱাৰ যোগেদি ৰাষ্ট্ৰসেৱা কৰা সততা আৰু নিষ্ঠাৰে যি দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিলে, ভাৰতবৰ্ষৰ ৰাজনীতি পথাৰত আদৰ্শ প্ৰতিষ্ঠা কৰিলে, ই আমাৰ সকলোৰে বাবে শিকিব লগা কথা। আৰু আমি ৰাজনীতি পথাৰত কাম কৰা প্ৰতিজন পঞ্চায়তৰ হওক, মিউনিচিপাল বৰ্ডৰ হওক, আৰু MLA হওক, MP হওক, সকলো পৰ্যায়ে জনপ্ৰতিনিধিসকলে জনতাৰ কামত যেতিয়া আমি কিবা দায়িত্ব লওঁ, সদায় মনত ৰাখিব লাগিব যে আমি সদায় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আদৰ্শৰে আমি ভাৰতবৰ্ষৰ 140 কোটি জনগণক শ্ৰদ্ধা সহকাৰে সেৱা কৰিম আৰু তেখেতসকলক নিস্বাৰ্থভাৱে সেৱা কৰি ৰাষ্ট্ৰ সেৱা কৰাৰ বাবে আমি অগ্ৰসৰ হ'ম।
0: ডিব্ৰুগড় জিলাৰ 6টা বিধানসভা সমষ্টি সামৰি আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰী ৰামেশ্বৰ তেলী, বিমল বৰা, কেইবাগৰাকী বিধায়ক আৰু দলীয় নেতাসকলেও অংশ লয়। বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত বৰপেটা পৌৰসভা খেলপথাৰত আয়োজিত সেৱাজ্যোতি কলহ যাত্ৰাৰ অনুষ্ঠানত জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়ত আৰু পৌৰসভা অঞ্চলৰ পৰা মহিলাসকলে চাউল, ফুল আৰু আন আন সামগ্ৰীৰে পূৰ্ণ কৰি কঢ়িয়াই অনা কেইবা শতাধিক কলহ প্ৰদান কৰে। অনুষ্ঠানত বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাস, অসম ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতা মনোজ বৰুৱাৰ লগতে কেইবাগৰাকীও সত্ৰাধিকাৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজহুৱা সেৱাযাত্ৰাৰ উদযাপনৰ অংশ হিচাপে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মৰিগাঁও খণ্ডই আজি জিলাখনত প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ বিষয়ে পাছতাকৈ নাগৰিক সজাগতা শিবিৰৰ আয়োজন কৰে। ইপিনে তেজপুৰৰ চাৰ্চফিল্ডত আয়োজিত জ্যোতি কলহ যাত্ৰাত মন্ত্ৰী অশোক সিংহল আৰু শিৱসাগৰত আয়োজিত অনুষ্ঠানত মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে অংশ লয়। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী বৰগোহাঁয়ে দিখৌ নৈৰ সমীপৰ মথাউৰি নথকা অঞ্চলসমূহত মথাউৰি নিৰ্মাণৰ বাবে 112 কোটি টকাৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ অনলাইন সম্প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়, ৰাজ্যসভাৰ সাংসদ কনাট পুৰকাষ্টকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চৰাইদেউ জিলাৰ সোণাৰীৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হোৱা জ্যোতি কলহ যাত্ৰা কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন

0: সোণাৰী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মাহমৰাৰ বিধায়ক খুৰুজ দিহিঙীয়াকে ধৰি বহু লোকে অংশগ্ৰহণ কৰে। একেদৰে তামোলপুৰ জিলা বিজেপিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশ লৈ প্ৰধানমন্ত্ৰীৰ 25 বছৰীয়া নিঃস্বাৰ্থ সেৱা সন্দৰ্ভত আলোকপাত কৰে। বিশ্বনাথ জিলাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত বিধায়ক উৎপল বৰা আৰু পল্লৱ লোচন দাসে অংশগ্ৰহণ কৰে। ইপিনে চিৰাঙৰ কাজলগাঁৱত আয়োজিত কাৰ্যসূচীত বিডিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে অংশ লয়। কাৰ্বি আংলং জিলাৰ হামৰেণত আয়োজিত সেৱাজ্যোতি কলহ যাত্ৰাৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা চাউল কঢ়িয়াই অনা কলহসমূহ প্ৰতিটো বিধানসভা সমষ্টি, পৰিষদীয় সমষ্টি আৰু মণ্ডল কাৰ্যালয়লৈ লৈ যোৱা হয়। পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
1: ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী, আধুনিক, জলবায়ু সহনশীল আৰু কৃষককেন্দ্ৰিক কৰি তোলাৰ উদ্দেশ্যে আজি গুৱাহাটীত ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠান IFPRI মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তিৰ জৰিয়তে কৃষি ৰূপান্তৰ, জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা, বানপানীৰ সৈতে অভিযোজন, গ্ৰাম্য জীৱিকাৰ উন্নয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত সহায় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে অসমৰ ধানভিত্তিক কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণৰ লগতে চাহ, উদ্যান শস্য, পশুপালন আৰু মীনপালন খণ্ডৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা হ'ব। তদুপৰি উচ্চ মূল্যৰ কৃষিজাত সামগ্ৰীৰ শৃংখল গঢ়ি তোলা আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলকো এই চুক্তিয়ে উপকৃত কৰিব বুলি শ্ৰী হাজৰিকাই কয়।
2: আজি অসম চৰকাৰে এখন MOU চাইন কৰিলে। এই MOUখনৰ ফলৰ পৰা আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, আমাৰ ভেটেনেৰি ডিপাৰ্টমেণ্ট আৰু আমাৰ ফিছাৰী ডিপাৰ্টমেণ্টে যথেষ্ট সহায় পাম বুলি আশা কৰিছোঁ। আমাৰ নতুন টেকনলজি লাগিব, নতুন পলিচি লাগিব, নতুন ৰিচাৰ্চ লাগিব, যাতে আমি খেতিয়কৰ ইনকাম ডাবল কৰিব পাৰোঁ। আৰু ৰিচাৰ্চ বিৰাটেই ইম্পৰ্টেণ্ট। নতুন ক্ৰপ কোড লগাব পাৰি, কিমান কম সময়তে বেছি খাদ্য উৎপাদন কৰিব পাৰি, গতিকে তাৰ কাৰণে ৰিচাৰ্চ বা পলিচি খুব ইম্পৰ্টেণ্ট। এই অৰ্গেনাইজেশ্যনটো আমেৰিকাস্থ এটা অৰ্গেনাইজেশ্যন, ইণ্টাৰনেশ্যনেল ফুড পলিচি এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট ইফৰি। তেওঁলোকৰ লগত আমাৰ MOU হ'ল। অনাগত সময়ত এই MOUখনে উপকাৰ কৰিব বুলি মই আশাবাদী।
1: এই অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটা, কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন সচিব পি নন্দকুমাৰ, আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ গৱেষক ডঃ অবিনাশ কিশোৰ আৰু ডঃ দেৱেশ ৰয়ৰ উপৰি প্ৰতিষ্ঠানটোৰ বিত্ত প্ৰশাসনৰ মুৰববী জ্যোৎস্না দুৱাও উপস্থিত থাকে। ফ্ৰান্সৰ হেনৰী বি কাগান আৰু জাপানৰ কেনছো ছোৱাইলৈ 2026 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়াইছে। ৰয়েল ছুইডিছ একাডেমি অৱ ছায়েন্সে আজি প্ৰকাশ কৰা মতে অসমমিত জৈৱ সংশ্লেষণত অৰৈক্ষিক প্ৰভাৱ আৰু স্থানুঘটন আৱিষ্কাৰৰ বাবে ৰসায়ন বিজ্ঞানী দুগৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে। স্বতঃস্ফূৰ্তভাৱে পাৰমাণৱিক অপ্ৰতিসমতা অথবা সমৰূপ গঠনৰ ৰহস্য ভেদ কৰাৰ বাবে বিজ্ঞানী দুগৰাকীক এই সন্মানেৰে বিভূষিত কৰা হৈছে। এমিনো এচিডকে ধৰি ভালেমান যৌগ দ্বৈত দাপোন প্ৰতিবিম্বৰ ৰূপত পোৱা যায়। বিজ্ঞানীদ্বয়ে কোনো ৰাসায়নিক প্ৰক্ৰিয়াৰ সময়ত দাপোন প্ৰতিবিম্বৰ দৰে একেধৰণৰ দুটা অণুৰ মাজৰ পৰা এক প্ৰকাৰৰ অণুহে কিদৰে গঠন হয় সেই ৰহস্য ভেদ কৰিবলৈ সমৰ্থ হৈছে। এই আৱিষ্কাৰে ঔষধসহ ভালেমান ৰসায়ন প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। শ্ৰীহেনৰীয়ে 1986 চনত ৰাসায়নিক বিক্ৰিয়া নিয়ন্ত্ৰণ কৰাৰ নতুন উপায় আৱিষ্কাৰ কৰিছিল। ইয়াৰ জৰিয়তে দাপোন প্ৰতিবিম্বৰ ভিতৰত এটা প্ৰকাৰহে গঠন কৰাৰ পথ প্ৰশস্ত হৈছিল। বিজ্ঞানীগৰাকীৰ এই আৱিষ্কাৰে আধুনিক ৰসায়ন বিজ্ঞানত, বিশেষকৈ ভেষজ খণ্ডত, ৰূপান্তৰৰ সূচনা কৰিছে আৰু ইয়াৰ ফলত ঔষধ, সুগন্ধি আৰু নতুন সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে ৰাসায়নিক বিক্ৰিয়া বিকশাই তুলিব পৰা হৈছে। শ্ৰী কেনছই এই কাম আগুৱাই নিছে। বিজ্ঞানীগৰাকীৰ সম্ভাৱ্য দাপোন প্ৰতিবিম্বৰ ভিতৰত এক প্ৰকাৰৰ প্ৰতিবিম্বহে গঠন হোৱা ৰাসায়নিক বিক্ৰিয়া বিকশাই তুলিছে। তেওঁৰ এই প্ৰক্ৰিয়াৰ জৰিয়তে গঠন হোৱা অণুসমূহে ভৱিষ্যতে একেধৰণৰ অণুগঠনত সহায় কৰে। গোৱালপাৰা জিলা সত্ৰ ন্যায়াধীশ তথা বিশেষ পক্সো ন্যায়াধীশৰ আদালতে আজি এগৰাকী নাবালিকাক যৌন আতিশয্যত অভিযুক্ত এজন যুৱকক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। আদালতে ভাৰতীয় দণ্ডবিধি 376(3) ধাৰাৰ লগতে পক্সো আইনৰ 6 নম্বৰ ধাৰা অনুসৰি এই ৰায় দিয়ে। উল্লেখযোগ্য যে অভিযুক্ত মমিনুল ইছলাম নামৰ যুৱকজনে 2021 চনত এগৰাকী নাবালিকাক যৌন আতিশয্য চলোৱা বুলি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। আদালতে আজি যুৱকজনক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 10,000 টকাৰ জৰিমনা বিহে। একেখন আদালতে পক্সো আইনৰ 6 নম্বৰ ধাৰা অনুসৰি তেওঁক 20 বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 10,000 টকাৰ জৰিমনা বিহিছে। ইপিনে মাজুলীৰ বিশেষ আদালতেও আজি এগৰাকী নাবালিকাক ধৰ্ষণৰ গোচৰত অভিযুক্ত এজন লোকক দোষী সাব্যস্ত কৰি 20 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে। গড়মূৰ থানাত পঞ্জীভুক্ত গোচৰটোৰ শুনানি গ্ৰহণ কৰি

0: ন্যায়াধীশৰ আদালতে কটকা ভেৰুৱা নামৰ লোকজনক এই শাস্তিৰ ৰায় দিয়ে। ধুবুৰী আৰক্ষীয়ে চলিত বছৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই সফলতা অৰ্জন কৰিছে। ধুবুৰী আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে জিলাখনৰ ভাৰত বাংলাদেশ সীমান্তত অভিযান চলাই 9 কোটি টকা মূল্যৰ বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰা হৈছে। অভিযানকালত বিভিন্ন অঞ্চলৰ পৰা 380টা মাদক দ্ৰব্য সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে 225টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ লগতে মাদক দ্ৰব্য সৰবৰাহত ব্যৱহৃত 55খন বাহন জব্দ কৰা হৈছে বুলি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশীষ বৰাই প্ৰকাশ কৰিছে। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো অৰুণিমা গোস্বামীৰ ওচৰলৈ।
1: গুৱাহাটীত অসম ক্ৰীড়া বিভাগৰ উদ্যোগত তথা অসম এম এছ আৰ বক্সিং সন্থা আৰু অসম অলিম্পিক সন্থাৰ সহযোগত আয়োজিত বিশেষ অভিনন্দন অনুষ্ঠানত আজি জাপানৰ আই চি নাগয়াত অনুষ্ঠিত 2026ৰ এছিয়ান গেমছৰ মহিলাৰ 75 কিলোগ্ৰাম বক্সিং শাখাত সোণৰ পদক অৰ্জন কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত লাভলীনা বৰগোহাঁই কেইবাটাও সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ, প্ৰকাশ দাসৰ লগতে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, প্ৰাক্তন বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজ্যিক ক্ৰীড়া সঞ্চালক উপস্থিত থাকে। খেলুৱৈগৰাকীৰ এই অনন্য কৃতিত্বই অসমৰ যুৱ প্ৰজন্মক সপোন দেখিবলৈ, কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু সাফল্যৰ নতুন শিখৰ স্পৰ্শ কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে মন্তব্য কৰে। অনুষ্ঠানত লাভলীনা বৰগোহাঁয়ে নিজৰ অভিজ্ঞতা সন্দৰ্ভত এইদৰে কয়।
2: ইমানখিনি মানুহ এই জাৰ্ণিটো জড়িত হৈ আছে, প্ৰথমৰ পৰাই কাক কেনেকে কম সদায় গৈ থাকো, বক্সিং এছ'চিয়েচন হেমন্ত ছাৰহঁত কেনেকে জড়িত হৈ আছে, প্ৰতি সময়তে হাৰি আহিলো জিকি আহিলো এইখিনিয়ে মৰম পাওঁ চবৰ পৰা, কিন্তু নিজৰ পৰা এটা হৈছে যেতিয়া গ'ল্ড মেডেলটো লৈ আহো সেই অনুভৱটো মানে প্ৰকাশ কৰিব নোৱাৰে, সেইটো বেলেগেই অনুভৱ হয়। সদায় চকুত চকু পানী লৈ আহো, কিন্তু এইবাৰ বহুত বেছি ফূৰ্তি লৈ আহিছো, কাৰণ এবাৰ
1: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিনৰ ৰায় আজি সংৰক্ষিত ৰাখে। বিগত কেইবাদিন ধৰি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিনৰ ৰায় সংৰক্ষিত ৰাখে। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। ফাষ্ট্ৰেক আদালতত আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসক সুমি দত্ত চৌধুৰীৰ সাক্ষ্য গ্ৰহণ কৰা হয়। ৰাজ্যত এতিয়াৰে পৰা মাষ্টাৰ ৰোল কৰ্মচাৰী নিযুক্তি নহ'ব। একেদৰে ফিক্স পে অস্থায়ী কৰ্মচাৰীক নিযুক্তি দিয়া নহ'ব। ৰাজ্যিক মন্ত্ৰীসভাই যোৱা 24 ছেপ্টেম্বৰত এই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তমৰ্মে বিত্ত বিভাগে আজি বিভাগীয় নিৰ্দেশনা জাৰি কৰিছে। অসমৰ জিন্তিমণি কলিতাই জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া টি টুৱেণ্টি শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে। ভাৰতে 16, 18 আৰু 20 অক্টোবৰত জিম্বাবৱেৰ বিৰুদ্ধে 3খন টি টুৱেণ্টি খেলত অৱতীৰ্ণ হ'ব। মঙলদৈৰ জিন্তিমণি কলিতাই ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভৰ পাছতে পৰিয়ালৰ লগতে অঞ্চলবাসী উৎফুল্লিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী ৰাজহুৱা সেৱাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো সেৱাজ্যোতি কলহ যাত্ৰা। ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠান আই এফ পি আৰ আইৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ। ফ্ৰান্সৰ হেনৰী বি কাগান আৰু জাপানৰ কেনছো চুৱাইলৈ 2026ৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা। গোৱালপাৰাৰ বিশেষ পক্সো ন্যায়াধীশৰ আদালতৰ যৌন আতিশয্যত অভিযুক্ত এজন যুৱকক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়। আৰু জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া টি টুৱেণ্টি শৃংখলাৰ ভাৰতীয় মহিলা দলত অসমৰ জিন্তিমণি কলিতাৰ স্থান লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।